আহিব, তাৰ পাছতে আপোনাৰ খান লগা ৱমেন টাইম প্ৰগ্ৰাম আহি যা হ'ব। তো দেটছ ৱাই ফৰ নাও দিছ ইজ আৰ জে ভি চাইনিং অফ ফ্ৰম আৱাৰ ৱেষ্টাৰ্ণ মিউজিক ছেগমেণ্ট। টেক কেয়াৰ এণ্ড হেভ আ ৱণ্ডাৰফুল ছেটাৰডে'।

0: FM 드래곤 밴. 뉴스, 뮤직, 엔터테인먼트. FM 103 메가헤르츠.
1: 이두 아카시와니 고이마. 아지 아미칸 라가 보스티마노 프로그램데 importance of breastfeeding 이두 라가 오퍼레 코타코리디아 호니로보. 이두 포초데 베티 바차오 베티 파라오 이두 라가 오퍼레 비 키스만 코타코리디아 호니로보. 이티아 아미칸 importance of breastfeeding 이두 라가 오퍼레 코타코리디아 호니로보. 아마 라가 두토 바차 카로네 섭세 발 칼로 아세. breastfeeding para zindagi bishi bachabo pare malnutrition to aibole nadibo aro early infancy homoide infection laga risk to komti kore itu para bachage nourishment dibo aro itu khali nawena emotional satisfaction bi dibo breastfeeding laga advantages kumba koi dibo itu para ama aro bacha laga majote emotional aro physical relationship to banaina gorom to die পইসা আৰু টাইম লগা হিচাপে তো কেতিয়া হ'লে বি এভেইলেবল আছে এইটোতো ফিডিং কাৰণে বেছি চাফা আৰু আচানী তৰিকা আছে বাচ্চা একটা নিউট্ৰিয়েণ্টছ লাগিয়া চব এইটো লগা ভিতৰতে আছে আমাৰ লগা দুধটো ঠিক টেম্পাৰেচাৰ থাকে আৰু আচানীৰ পৰা ডাইজেষ্ট হৈ যায় এইটো লগা ভিতৰতে এণ্টিবায়'টিক্স বি থাকে যোনটোৰ পৰা বাচ্চাকে ইনফেকশ্যনখন পৰা বচায় ব্ৰেষ্ট মিল্কতে লেক্টোফেৰিন থাকে আৰু এইটো পৰা বেক্টেৰিয়া লগা গ্ৰথটো বন্ধ কৰে এইটো কাৰণে গেষ্ট্ৰইনেষ্টিন

নেও ডিষ্টাৰ্বেঞ্চেছ তো কমতি থাকে, কনষ্টিপেশ্যন আৰু লুজ মোশ্যন নিচিনা। আমাৰ লগা দুধ খা বাচ্চা খান তো ডেণ্টেল কেৰিজ নাথাকে আৰু অৰেল গেষ্ট্ৰিক এইটো খান লগা বেমাৰী নহয়। ইটো পৰা আমাৰ লগা ইউটেৰাছ চাইজটো নৰ্মেলতে আনে, পষ্ট পাৰ্টাম ব্লিডিংটো কমতি কৰে, এইটোতো ডেলিভাৰীৰ পাছতে ব্লিডিং আৰু এনেমিয়াটো ৰোখায়। অভাৰিয়ান কেঞ্চাৰ আৰু ব্ৰেষ্ট কেঞ্চাৰ লগা ৰিস্কটো কমতি কৰে, ইটোৰ পৰা বাচ্চা পাবলৈ বি স্পেচিং ৰাখিবলৈ মদত কৰে, এইটোতো স্পেচিং অফ প্ৰেগনেঞ্চি কইনা জানি পায়। কেতিয়া ব্ৰেষ্ট ফিডিং দিব লাগে এইটো জানি ল'ব। ব্ৰেষ্ট ফিডিংটো জলদি পাৰে তাক শুরু কৰিব লাগে। সবচে ভালটো ডেলিভারি হইনা হাফ এন আৱাৰ পছতে। ডেলিভারি পছতে আমাৰ লগা দুধ এক্সট্ৰেক্ট কৰাটো কলষ্ট্ৰামছ কইনা জানি পায়, যোনটোতে ভিটামিনস এ বেছি থাকে। জলদি ব্ৰেষ্ট ফিডিং শুরু কৰা আৰু বাচ্চা দুধ মাংগিয়া সময়তে দি থাকিয়াটো দুধ ওলাবলৈ মদত কৰিব আৰু ব্ৰেষ্ট এনগৰ্জমেণ্ট নহ'বলৈ মদত কৰে। বাচ্চাটো কিমান খাবলৈ মন আছে খাব দিব লাগে। বাচ্চাৰ পৰা ফাৰ্ষ্ট ব্ৰেষ্টে দুধটো চব খতম কৰিবলৈ দিবি, তাৰ ভিতৰতে ফেট ৰিচ মিল্ক থাকিয়াটো পাবলৈ দিবি, আৰু বাচ্চা নালাগি যাইলে ছেকেণ্ড ব্ৰেষ্টটো দিবি। ব্ৰেষ্ট ফিডিং সময়তে পইণ্টছ কোনোবা ইয়াত থাকিবলৈ লাগিয়াটো কৈ দিব। ব্ৰেষ্ট আৰু নিপলটো শ্বৰ্ট নিপল নহ'বলৈ প্ৰেগনেঞ্চি সময়তে বেছি হুঁচিয়াৰ কৰিবলৈ লাগে, কিলে কুলে ইটোৰ পৰা ব্ৰেষ্ট ফিডিং সময়তে দুখ দিব। প্ৰেগনেঞ্চি সময়তে আৰু লেক্টেটিন আমাৰটো এক্সট্ৰা ডায়েট খাবলৈ জৰুৰী আছে, ইটোৰ পৰা তাৰ লগা ফিজিকেল গ্ৰাউটো ভাল কৰিব আৰু তাৰ বাচ্চাকে লাগিয়া দুধটো দিব পাৰিব। লেক্টেটিন আমাৰ একজনটো একলাকে চাফা ৰাখিব লাগে আৰু কাপোৰা চাফা চলাব লাগে। দুধ নাখিলা আগতে সদায় আমাৰ লগা ব্ৰেষ্ট আৰু হাতটো ধুলাবলৈ লাগে। বাচ্চাকে দুধ দিয়া সময়তে আমাৰ লগা পজিশ্যনটো আৰাম হ'ব লাগে। বাচ্চা লগা নাকটো ব্ৰেষ্ট টিচু পৰা বন্ধ কৰিব লাগে। নিপলটো ইণ্ডেক্স আৰু মিডল ফিংগাৰ লগা মাজতে ধৰিবি। একটা ব্ৰেষ্টে চবচে কমতি হ'লেবি 10 মিনিটছ খাবলৈ দিবি। বাচ্চা দুধ খোৱা পছতে বাৰ্পিনটো সদায় কৰিবলৈ লাগে, বাচ্চা লগা পেটতে হাৱা থাকিয়াটো ওলাই দিবলৈ। বাচ্চাটো আপৰাইট পজিশ্যনতে ধৰিবি আৰু আমাৰ লগা শ্বল্ডাৰতে মাথা অলপ নিচে কৰি নাৰাখিবি। আস্তে পৰা বাচ্চা লগা পিঠিতে মাৰিবি, বাচ্চাৰ পৰা হাৱা টানি নাথাকিয়াটো ওলাবলৈ কাৰণে। আমাকে ঠিক ৰেষ্ট আৰু ঘুমাবলৈ দিবি, টেনশ্যন ফেটিক আৰু ষ্ট্ৰেছ হ'বলৈ নাদিবি। এইটো খালি নহয় না আনপ্ৰেছক্ৰাইব মেডিকেশ্যন আৰু দাৱাই নচলাবি। ফিডিং প্ৰব্লেমছ। ফিডিং প্ৰব্লেমটো ডেমেজ নিপলছ, লম্বা নিপলছ, খাটা নিপলছ, ইনভাৰ্টেড আৰু ফ্লেট নিপলছ, মাষ্টিটিছ, আমাৰ লগা ব্ৰেষ্ট এপছেছ এইটোখন পৰা হ'ব পাৰে। ডিউ টু দ্য বেবি, বাচ্চাৰ যোনটো ক্লেফ্ট লিপ, ক্লেফ্ট পেলেট, নাক বন্ধ থাকিয়া, প্ৰি মেচিউৰিটি, ইলনেছ নহ'লে বি চাৰ্জাৰী থাকিয়া, এইটো কাণ্ড আমাৰ লগা দুধ এক্সট্ৰেক্ট কৰাটো খেলাবলৈ পাৰিব। আৰু এইটোতো চাফা কাপ লৈ না জমা কৰিব আৰু বাচ্চাকে আস্তে পৰা খেলাবলৈ পাৰিব। ব্ৰেষ্ট ফিডিংটো কি হ'লে নাপাৰিব কৈলে, ব্ৰেষ্ট ডিজিজ স্পেচিয়েলি স্কিন ইনফেকশ্যনছ যোনটো ফিলে, কেঞ্চাৰ, অপেন টিউবাৰকুলোছিছ, আমাৰ লগা ডিমাগ ঠিক নাথাকিয়া, আনকনচিয়াছ আমা আৰু HIV এইডছ থাকিয়া আমা। ইনফেণ্ট ফিডিং তিনিটা ভাগ কৰিনা আছে, ব্ৰেষ্ট ফিডিং, আৰ্টিফিচিয়েল ফিডিং আৰু ছাপ্লিমেণ্টাৰী ফিডিং। ব্ৰেষ্ট ফিডিং আমাৰ লগা দুধটো নতুন বাচ্চাৰ কাৰণে ঠিক আছে, কেলে কৈলে আমাৰ লগা দুধটো একলা লগা বাচ্চাৰ কাৰণে বনায় আৰু বাচ্চা ডাঙৰ হ'বলৈ লগা নিউট্ৰিয়েণ্টছটো ঠিক থাকে, আচানিৰ পৰা ডাইজেষ্ট বি হৈ যায়। তাৰ লগা ভিতৰতে সুৰক্ষিত ৰাখিবলৈ ছাবষ্টেঞ্চ থাকে, যোনটো ইনফেকশ্যন স্পেচিয়েলি ডায়েৰিয়া নহ'বলৈ মদত কৰে। আপুনি লগা বাচ্চাটো দুধ খাবলৈ একচেপ্ট কৰিলে আপুনি লগা দুধটো দিবলৈ ৰেডি হৈছে। এইটোতো ঠিক টেম্পাৰেচাৰতে থকা কাৰণে ষ্টেৰাইল আছে। ব্ৰেষ্ট ফিডিং পৰা আমাৰ আৰু বাচ্চা লগা মাজতে বি আলাগ বন এটা বনায়। এক্সক্লুচিভ ব্ৰেষ্ট ফিডিংটো বাচ্চাখন 4 পৰা 6 মহিনা হোৱাখনকে দিব পাৰিব, আৰু এইটোতো ছাপ্লিমেণ্টাৰী ফ্লুইডছ খা লোৱা নহ'লে বি দুধ এইটোখন নামিলাইলে বি হ'ব, কিলে কুলে বাচ্চা ইটো লগা সময়তে লাগিয়াটো আমাৰ লগা দুধ কাফি আছে। আৰ্টিফিচিয়েল ফিডিং, আৰ্টিফিচিয়েল ফিডিংটো আমাৰ লগা দুধ নাপাৰি যা সময়তে দিব পাৰিব,
dairy

0: তাৰ লগা আমাৰ বাবাকে চাবলৈ একে ৰেছপনচিবল আছে। দ্য হিন্দু ছাকচেশ্যন এক্ট 2005 পৰা মাকী বাচ্চা খান ফেমিলি প্ৰপাৰ্টি ইনহেৰিট কৰিয়াতো মতা বাচ্চা লগত একে হ'ব লাগে। প্ৰটেকশ্যন অফ ৱমেন ফ্ৰম ডমেষ্টিক ভায়োলেঞ্চ এক্ট 2005 মাকী খাংগে ডমেষ্টিক ভায়োলেঞ্চ পৰা সুৰক্ষিত ৰাখে। আজি আমি খান লগা প্ৰগ্ৰামটো ইয়াতে পৰা চিজ কৰিব। শুনি লোৱা চব মানুহকে খুচি জনাই দিয়া আছে। আহিয়াকালি নতুন কথা লৈ না লগ কৰিয়া হ'ব।
1: News, music and entertainment. FM 103 megahertz.